পথ আৰু কেতেক দেৰি দয়া ময় তৈতাৰি জলদি খনে নিকল চনে দেখো আছি অচু বড়া